আছে দেট ইজ 10:30 পৰা আৰ জেষ্ট চইচ আৰু মই আকৌ আপোনালোকে লগ কৰি হ'ব 11:30 উইথ মোৰ হিন্দী ফিল্ম চংছ দেট ইজ লাইভ ফোন ইন প্ৰগ্ৰাম এছ এম লাইভ ফোন ইন প্ৰগ্ৰাম ৰিকুৱেষ্ট আছে ৰিকুৱেষ্ট প্ৰগ্ৰাম আছে এইটো বি তো আপোনালোকে ডাইল কৰিব পাৰে মই কি ডাইল নম্বৰ আছে 0370224-3036 আৰু একবাৰ কৈ দিয়ে আছে 0370224-3036 এইটো ফোন নম্বৰটো ডাইল কৰিবি তিন গাঁৱলৈ মই আপোনালোকে লগা ফোনটো ৰিচিভ কৰি কিনে আপোনালোকে কি গানা লাগে এইটো বজাই দিব কিন্তু এতিয়াৰ পৰা কৈ দিয়ে আছে আপোনালোকে আগে পৰা ফোন কৰিবলৈ আছে কৈলেতো ফিল্ম লগা নামখন ঠিক ঠাক ভাবি কিনে থাকিবি আৰু জানি আছে কৈলে টাইটেল অফ দ্য সং ইউটিউবি জানি কিনে থাকি সে কৈলে বেছি ভাল কৈ জানাই দি আছে তো সি ইউ এগেইন এট 11:30 ষ্টে ছেফ

0: Itu Akashwani Kohima, FM Trakapan 103 MHz. Maki manulaga awas program te Welcome Korea se. Aji amihan Women in Music laga oporte. Vikre Zonio Pucho logot interview loa honibo. Maki manu awas program te juri rakibi and enjoy listening.
1: Namaskar, aro sobke moram salam janai di ase. Maki manu awas karikram de swagat ase. Listeners, আজি আমি খান লগতে আহি কেনে আছে স্পেচিয়েল গেষ্ট মিছেছ ভিক্ৰী জেনিয় বুচো দায়িত্ব হইলে কম্পজাৰ ছং ৰাইটাৰ ভকেলিষ্ট আৰু মিউজিক টিচাৰ আছে আৰু এতিয়া প্ৰেজেণ্ট ডেটো তাই ভকেল আৰু মিউজিক টিচাৰ আছে চেম্ফনী একাডেমি অফ মিউজিক কহিমাদে মেম আপনিকে স্বাগত আছে
2: থেংক ইউ
1: মেম লিচনাৰ্ছ খাংগে আপনি কাৰণে মিউজিকটো কি আছে এইটো লগত ওপৰতে কৈ দিব পাৰিব
2: মিউজিক তো সব মানুহে আলগ আলগ নিজৰ লগা ডিফিনিশ্যন থাকে মই কাৰণে দৈছোঁ গ'লে তো ঈশ্বৰ বাৰ মহাংগে দিয়া লগা প্ৰেজেণ্ট এটা ইটছ এ গিফ্ট ফ্ৰম গড কোনো মোলা বিশ্বাস আছে আৰু মই তো ফাৰ্ষ্ট চামুৱেল চাপ্টাৰ 16 ভাৰ্চ 23 দে ডেভিড পৰা তাৰ লগা মিউজিকটো বজাই কিনে কিং ছল লগতে আত্মা বিয়া থাকে টাইম দে এইটো হাতাই দিয়ালা এইটো হাতিয়াৰ আছে মিউজিক তো হাতিয়াৰ এটা আছে কোনো মোৰ বেছি বিশ্বাস কৰা এটা আছে তো এনে হ'লেও এইটোতো ঈশ্বৰ ৰাহি দিয়া লগা আছে আৰু ঈশ্বৰ ৰাহি ইটো ইটোতো হাতিয়াৰ এটা মানুহ এটাকে দিছে কোনো মোলা বিশ্বাসটো এইটো আছে দে
1: বেছি ভাল আচ্ছা তো আৰু এটা সুধিব আপুনি কেনেকুৱা মিউজিক আৰু গানা বজাবলৈ ইনস্পায়াৰ হৈছে
2: গানা কোৰিয়া আৰু গানা বজা এইটো হৈছোঁ গ'লেতো লাইফ পাৰহি না লাইফ পাৰহি মহাংগে দুখ বি শিকাই খুচি বি শিকাই তো ইনিয়া পাৰহি আস্তে আস্তে মিউজিক পাৰহি মই বেছি ৰিলেট কৰিলে পাৰি যায় লাইফ লগতে তো ইনিয়া নিচিনা দুখ পাইছে গ'লেতো মইতো মিউজিক খুচি পাইছে গ'লে বি মিউজিক ইনিয়া না তো মোলা ইনস্পিৰেশ্যন দৈছো গ'লে লাইফ ঈশ্বৰ বা লাইফ দিয়া পৰা মইতো এইটো মোলা ইনস্পিৰেশ্যনটো তাতে বা পাইছে
1: অ'কে মাম ভাল শুনিবলৈ আচ্ছা আপুনি কেনেকুৱা লগা গানাতে স্পেচিয়েলাইজ আছে
2: মোৰ লগা স্পেচিয়েলাইজেশ্যনটো মই মোৰ লগা চাৰ্চ মিউজিক কৰি থাকে টাইমতে এইটো খুদ চাৰ্চ মিউজিকটো মষ্টলি মহাতো খৰল খৰল পিচেছ খান হিমছ খান এনেকুৱা আছে হ'লেও ফৰ্মেলিটো মই আই মৰ ইন টু ক্লাছিকেল মিউজিক তো মোৰ লগা ক্লাছিকেল মিউজিক টিচাৰটো মেডাম আজিন লংচাৰী সুচা এইটো ইনা থাকি কিনে মই আণ্ডাৰ হাৰ মইতো ক্লাছিকেলি ভকেলি ট্ৰেইনড আণ্ডাৰ ক্লাছিকেল জেনৰা এনেকুৱা সেই ক'ব নেকি তো মৰ অফ আ খৰল হিমছ
1: নাচি ভাল আছে অ'কে আপুনি কোন পৰা মিউজিক ল'বলৈ ইনস্পায়াৰ কৰিছে আৰু কেনেকুৱা ইনস্পায়াৰ হৈছে আপুনি বি
2: মইতো মিউজিকটো মই ইনস্পায়াৰ কৰিয়া মানুহটো সবসে আগে তো মূল পেরেন্টস খানি থাকিছে মহান বাচ্চা টাইম পড়া মূল পেরেন্টস খান তো মিউজিক তো মান খুশি পায় হলিউ তখন তো দে ডিড নট হ্যাভ চে থাকে নাই না মানু তাকে হেকাই দিবলে খুশি পাওলা এই হি নহইলে তো আলাগ তো থাকে নাই তো তাহান লাগা খুশি তো মূলতে মেনিফেস্ট করে যা নিচি না তাহানি মুগে মাই ফার্স্ট ইন্সপিরেশন আছে তো ইনেগা থাকি না বাচ্চা টাইম তো বাবা মা থাকিছে সাদি হওয়া পিছে তো এটা তো মূল মোটা বেশি মুগে পুশ করে মুগে বেশি ইন্সপায়ার করে ইনেগা নিচি না আর এটা তো এজ এ মিউজিক টিচার মূল লাগা স্টুডেন্টস খান আছে মুগে ইন্সপায়ার করিয়া ইনেগা আছে So every phase of my life mudo music kushi gole do mugi inspire kura manodo alag alag thagise
1: okay beshi hunule mam bhal aro

0: Wow, mahan sundar ro bachai di she, ma'am, apni laga music piece to. Apni amhe la listeners kan gibi honai dia ne, apni ki bishi thank you, thanya bat janai dia se. Aro listeners kan bi bishi aro apni la hunulu munchai thibo. Jane ami aro ekta sawal hutibo apni ge. Apni laga music teacher bra, apni ge ki advice di she as a music learner in your early age.
1: Mui laga first music teacher do piano teacher ekta thai she. To tai do mugi koi. Piano do every day practice na korle do na pari jai ine ase to mujo tala ko tha over honi jai na over practice kori thagi na ta time do honi jola study speed neglect inya tak bhi ho je she ine ase but practice every day consistency do bhi shi lagi ine ase aro not just piano ekla na hoye na piche do moi vocal dui hiki ja piche de bhi itu laga same advice tu niga se music ta do practice to manu 24 hours practice ko ese gulo do mahan do 48 hours practice koro inya na manu wa bi double iniga se
0: music ge bi mon di wele laga ekta
1: yes
0: daim hu jai na
1: hoy
0: ya phi khushi se apni le de amian listeners ka phi baba learn kri se aji music la pade na okay doro ge back ta hu do last question as a musician composer and singer ki laga challenges face kurishe or kurise
1: tu question do na bishi sensitive bi ho pare so mon bi alag alag thaki de opinion na holi moi gane do as a musician ko le do when we take our mahalaga music to bahar lai shugle do sob mon bi khushi pa inawi na thaki wo aro kumba du shu khushi na pa bi thaki wo tu mon itui ready ko na thaki wo lage aro as a composer mukhala gana handu ma likhina thagiliwi mukhan aro olaigina materialize kule itu dikdar pa ekta itu bi dikhe aro as a singer mohandu full time singer inadu dikdar ase ajikali do na because we have other priorities nijo la gohola priorities thage kam laga thage business thage nya huja do consistency idu ho na pari ja gane idu han challenges khan ase moi karni do
0: okay ঠিক আছে আৰু আপুনি আৰু এটা সুধিব আপুনি হ'লে কি লগা মিউজিক কম্পজিশ্যন দে বেছি এক্সপিৰিয়েঞ্চ আছে লিষ্টনাৰ্ছ কাংগে কৈ দিব পাৰিব
1: মোৰ চিঞৰ ক'লে তো আই এম নট এ ভেৰি লাউড পাৰ্চন মোৰ মই জোৰ নহয় এইটো নিচিনা মোৰ লগা মিউজিক বি মই লগা পাৰ্চনেলিটি নিচিনা দেহি হৈ যায় ভেৰি কোৱাইট আৰু বেছি চলফুল আৰু মইতো বেছি ইম'চনেল থাকে তো মই লিৰিক্স খান দু হৈছে গ'লে ভেৰি কনচিয়াছ থাকে না একদম ভাবি কিনে লিখি দিয়া নহ'লে মোলা মন বা নৌলা তাকতো মই কুৰুলি নাথাকি যায় এনে আছে আৰু এনে হোজা কাৰণে কোৱাইট ভেৰি কোৱাইট কম্পজিশ্যন আৰু মানুহ মোলা গানা শুনিছে গ'লো ইটছ ভেৰি ইজি মানুহ বি শুনি কিনে এনে পাৰি যায় না বেছি ইজি আছে তো মই ইমান ডিফিকাল্ট বি নহয় মোৰ লগাটো
0: থেংক ইউ চ' মাছ আচ্ছা আৰু আপুনি কি এটা কুৱেশ্যন সুধিব কি লগা চালতে আপুনি মিউজিক শিকা চুৰ কৰিছে লাইক চাল না
1: মই মোৰ লগত ফাৰ্ষ্ট ইনষ্ট্ৰুমেণ্ট মই এইটো প্লে কৰা তো ফৰ্মেল এডুকেশ্যনকো লোৱা নাই
0: অ'কে
1: এইটোতো মই ফাইভ ইয়াৰ্ছ অল্ড ইনে থাকিছে নেকি অফকৰ্ছ আৰু কৰ্ড খানকো নাবাজাই কিনে মেলে দেখিলা বাচাই নে থাকিছে
0: হ'লে
1: মই এনৰোল্ড কৰি কিনে মিউজিক টিচাৰ এটা লা নিজে পৰা ষ্টাৰ্ট কৰে তো ইট ষ্টাৰ্টেড ৱেন আই ৱাজ দহ চাল ইনেদেহি মই ষ্টাৰ্ট কৰিলা আছে
0: তোহান
1: উদু টিচাৰ দুইছো গ'লে তো তাই তো মাষ্টাৰ্ছ খান থাকিব লাগে মাষ্টাৰ্ছ খান পি এইচ ডি খান মাষ্টাৰ্ছ খান বাঢ়ি যায় কিনে টিচ কৰিবলৈ পাৰা এনে আছে মহান লগা একাডেমি দো মহান লগা স্কুল একাডেমি দুইছো গ'লে তো মহান তো ডিগ্ৰী কৰ্চ নহয় তো এনে হোজা তো মহান তো মিনিমাম গ্ৰেড তো বেছি যাব পাৰে হ'লে বি মহান পাৰা তাক দুইছো গ'লে গ্ৰেড এইট এনে আহি মহান এণ্টাৰটেইন কৰিবলৈ ইটো এনকাৰেজ কৰে
0: অ'কে গ্ৰেড এইট
1: না গ্ৰেড এইট আৰু থিয়ৰি খান বি আলাগ আলাগ থাকে গ্ৰেড খান বি আলাগ আলাগ থাকে তো মেজৰিটি মহান তো পাৰা তাক তুই চলে তো গ্ৰেড এইট কৰি না আহি আহি মৰ কনফিডেণ্ট মৰ এক্সপিৰিয়েঞ্চড ইনা হৈ যাগনি গ্ৰেড এইট মহান লগা চে মহান তো ডিগ্ৰী কৰ্চ না দে মহান লগা চিম্ফনী একাডেমি তো
0: ট্ৰেইনিং
1: আছে চ' ফৰ ডিগ্ৰী কলেজ খান তো আলাগ থাকিব কোৱালিফিকেশ্যনছ তো না
0: অ'কে সি জানকাৰী ভাল পাইছে তো আৰু আপুনি এটা সৱাল সুধিব আপুনি চিন্স চেম্ফনী স্কুল দে মিউজিক টিচাৰ আছে তো এইটোলা ওপৰত অলপ জানকাৰী দিব পাৰিব আপুনি চেম্ফনী স্কুল লগা না
1: মহান তো mula mota mujun do symphony academy of music ko hima ko mujun run kore se so itya tak to iso mombra mujun we are 800 students nish na se to ko hima de do mohan charta branches ase alag alag colony de are we to ekla na we de man alag schools kan de bi kumba scatter kore malaga music course to aro mala symphony academy of music to ito RSL ko ina board ekta thake and ito la nam do Rock School London so it's an international board to exam board kan bi mohan alag alag NBSE CBSE niya thagya nishna mohan laga symphony do RSL ito mohan follow kore ito curriculum to exams kan bi thake exams kan do once a year to grade hisab pa niya every year ina mohan exams kan di upare ina vi thake ase
0: okay man interesting aso okay all right daw dibo institution de keman sal apni han pachangge admission de kila sal bar sur gre nai du
1: hoy mohala school do itu specific age pa khulia ne vi na thake aro specific age to bon hu janya vi na thake bacha kum ma du shugle do 3 sal 2 sal war vi already music influence thakile do ahi jai tu do hanle ni lui lui holi bi most the appropriate age to jile do 6 7 na because 6 years usi 7 years old usi do do bacha do already tai laga letters kan alphabets kan of course numbers kan do school war vi lop to hikai na hi jai to music to puru la hadam de do lop aram ho jai no hele do 2 years old 3 years old ana ahia do tahan already instrument ekta de no hole already kuma da extra talented thagin no hoy to inyahan kan inyahan special cases kan thagya do inyase hole bi aro ta de bi ekta ko bole mondo kuma do shugle do bachcha han ekla hi hikiu pare ko na music to inyase hole bi kuma do aro as a mother bi ahe
0: acha okay
1: church worker han bi kumba ahe bo choir olop chiri hi na realize ko ina inya bi ahe so inya age te ahe u lage inya age te aro na hi u lage inya do nai so mu do mula mota mu jinu koi age bar na thake na music to learn kole ina
0: okay man melodies rogi dishe thank you so much okay aro apne ke ekta hudi ho to since apne do dare hekai ni do students ke ki laga music hekai dare symphony de
1: moe mula ga interest para hi I'm more into bachahan
0: acha
1: so mula ga students ka no majority de bachahan hi ese to for the first tan laga first music teacher do mohi hu jai bishi fani do for most of the students to piano and then voice to for the senior students kan do mostly moi do vocal kan do hi bishi emphasize kore li bi bachcha khan karne do moi do piano aro theory courses kan bi na ina gona ina help kore
0: oh acha do apni bi bishi multi talented is so like the gift ya mai ki ekta ami idu learn kore ise thank you so much akre ek da sawal hudiwa apni ke idu apni laga hisab te na

0: Ishi sundur abdi lau compose song kanto. Man
1: Thank
0: khushi
1: you.
0: ise ma'am. Man bhal ra lyric khan bi man bhal. Aro apni la composer de bishi sundur ase de.
1: Thank
0: apni
1: you.
0: Gift yaro apni man takli na nyaro. Itu do listeners khan karne huli. Isor like di bi bishi bhal kam kurina jasre. Thank you so much ma'am.
1: Thank you.
0: Acha since amen ida do amen laga karyakram samap la samai de ishe. Amen yer ba samap nokra ke de apni amen la dear listeners khan karne message sandesh huli bi dibo paribo.
1: সবসে আগে মই এইটো গিফ্টটো ঈশ্বৰকে বেছি থেংকছ দি আছে আৰু আমি আন চব কিবি আৰু মালা লিচনাৰ্ছ খান কিবি এইটো গিফ্টটো লৈ না খুচি মিছা মিছি দিব পাৰা কিবা নকৰিবি কোনো মই এইটো আছে আৰু হাতিয়াৰ একটা ঈশ্বৰ বাৰু মাংগি দিয়াতো ভাল বাৰু ইউজ কৰিছে বুলিতো আৰু বি মানুহকে বি বেছি বি আৰু ৰিচ আউট কৰিলে পাৰ বুলি লগা আছে কোনোবা দুইছে বুলিতো মিউজিক কৰিলেতো এনি টাইম পাছ কাৰণে নহ'লেবি হবি কাৰণে না ইনিয়া ভাবে হ'লেবি কোনোবা কাৰণেতো মুখান নিচিনা হান কাৰণে দুইটোতো মুখান লগা মিনিষ্ট্ৰি মুখানকে মাতি আলা ঈশ্বৰ বা মাতি আলা এটা আৰু ইটো আহি মুখান পেট পালি আহি থাকে এজ এ মিউজিক টিচাৰ তো এনেও সোজাৰ কাৰণে হবি একলা নাভাবি দিবি আৰু এনেও কোনো মহান আৰ্টিষ্ট খান বেছি ফানিতো গানা বেছি ভাৱ কৰি আছে মিউজিক বেছি ইনা আছে কলিবি আৰু আৰ্টিষ্ট খান দো না আৰু ইমান আৰু নাপাই যায় তালাগা ৱৰ্থ না তালাগা কোৱালিটি বি বেছি নাপুঁজি যায় নিচিনা বি থাকে এইটো কাৰণে কোনোবা দুইটো আৰু মহান পেট পালি আৰু থাকে এইটো কাৰণে লিচনাৰ্ছ খান কিবি মিউজিচিয়ান একটাকে দেখিলেতো এনেই পইচা টকা দিয়া এনে বি নহয় কিনা এনকাৰেজমেণ্ট বি কৰিবি আৰু এনে কৰিলে তাকে বি ছাপৰ্ট কৰিবি ফৰ এক্সাম্পল ইউটিউব চেনেল খান দে কোনোবাটো মন দি কিনা কৰাই বি থাকি আছে কলেতো তাৰ লগা চেনেল বি ছাবস্ক্ৰাইব কৰিবি না নিজৰ লগা লোকেল আৰ্টিষ্ট খান স্পেচিয়েলি মোৰ এইটো বেছি ভাবি এনে কৰিনা নিজৰ লগা আৰ্টিষ্ট খানকে লুক ডাউন কৰি না নহয় কিনা তাহাঙে আৰু আপলিফ্ট কৰিলে লাগিয়া এইটো হাম বি থাকে এইধৰণে এইটো মিউজিক মিনিষ্ট্ৰি তৈছো গ'লেতো বেছি তাকত আছে এইটো কাৰণে তালা তাকত বেছি হোজা কাৰণে আছে নেকি আৰু বেছি নেগলেক্ট বি কৰে এইটো কাৰণে নেগলেক্ট নকৰি কিনে এইটো লৈ কিনে একজন জুঙি বি আৰু এনকাৰেজ কৰি দিব কৈ কিনে মইতো এইটো আৰু লৈ কিনে আছে আৰু মইতো আৰু চব মানুহ কিবা ক'বলৈ মন দিওঁ মিউজিকটো হাতিয়াৰ এটা আছে এইটো হাতিয়াৰটো বাহাবাৰ লুবি আপুনি কি ভাবি কৰোঁ আপুনি কি বিয়া বি কৰি দিব ইভিল স্পিৰিটকে খেদাব পাৰে ক'লেতো এইটো মিউজিক পাৰিলোঁ কিনে ইভিল স্পিৰিটকে বি এট্ৰেক্ট কৰোঁলে চান্সেছ বেছি আছে দেই কৰি না না এইটো কাৰণে মিউজিকটো কেয়াৰফুল বি হবি খুচি বি পাবি এইটোৱে আছে
0: অ'কে থেংক ইউ চ' মাছ মেম আমি হান লগা কাৰ্যক্ৰম দে আহি কিনা ইমান ভাল পৰা সন্দেশ দিয়াৰ কাৰণে আপুনি কি বি থেংক ইউ ওৱান্স এগেইন কইনা জনাই দি আছে
1: ইউ আৰ ৱেলকাম থেংক ইউ
2: দিদি বৈনীবিলাক আশা আছে আজিলৈ মাইকী মানুহ লগা প্ৰগ্ৰেম শুনি কিনা লাভ পাইছে আজি লগা প্ৰগ্ৰেম ইয়াতে শেষ কৰি আছে

0: हेलो हेलो
1: हेलो
0: हेलो सुनीता,
1: डैड
0: आवाज पर जानी जैसे है
1: कितने
0: मैं जाने तो अपना आवाज तो आज आज के तो मैं
1: जल्दी
0: सब आवाज जाने कुन को आसी तो सब जाने
1: से जानो बना
0: तो किन में से सुनीता?
1: वाह
0: ओके दुकान पे ऐसे?
1: वाह भले से भाला
0: ओ अच्छा, तो की गाना होने वाले मना जी?
1: से
0: हाँ
1: रोस्तम मूवी
0: रुस्तम।
1: रोस्तम
0: ओके, रुस्तम। रुस्तम ते कुंडू गाना होनी वो
1: करम खुदाया
0: कुंडू
1: करम खुदाया
0: करम खुदाया
1: करम
0: रुस्तम दे
1: खुदाया
0: कुल लगा हुआ से तू बोलू
1: करम
0: ना ये तू अपनी टाइटल तू ठीक वहां नहीं तो ये तू
1: खुदाया है तो नहीं सर
0: नहीं निगा नहीं रुस्तम दे तू गाना तो बिशी ऐसे
1: तो
0: बोलू भी दूसरे
1: की गाना चाहिए मैं कोई दे सर
0: ताई है ना देखा हजारों दफा तेरे बिन यारा तेरा संग यारा
1: तो
0: इतु आतिफ असलम लगा वास्ते ऐसे।
1: ठीक
0: ओके ठीक है बजाई दियो तो कौन की दीदी के तुरुआ
1: खुन के दिल का मतलब अमल वसुमत आदि हैं बिमल वसुमत आदि हैं तेरा सर वसुमत आदि हैं धनंजय अरे अंतली वसुमत आदि हैं मंदिर आदि देवासी आचरी क्या अरे भागुरांग काशीवाली सबको मिलेंगे क्या सुबह के जमीर एडमन अनाथ आखों जो
0: ओके আচ্ছা থ্যাংক ইউ থ্যাংক ইউ। কি আজি ভাত কম খাইছ নে কিউ? কথা তো তুমি আস্তে আস্তে কথা বলা আছে কথা তো
1: চাউল নাই তো তারা আপনি চাউল দিও না
0: কি ঠিক আছে ঠিক আছে
1: আমি কিন্তু চাউল খাই তো না আপনি
0: মই ভি চাউল খাই চাউল খাই তো
1: পয়সা নাই আমি কিন্তু চাউল খাবলে না
0: কি নে পয়সা না থাকে দোকান ঘুরা মানুষ আছে পয়সা থাকিব লাগে
1: নাই তো সাইডে বড় আওয়াজ শুনু নাই
0: ঠিক আছে সুনিতা মই এইটো গানা বাজাই দিব কিন্তু রাইট আফটার এ ব্রেক ওকে দে একটা ব্রেক থাকিব এইটো পিছতে বাজাই দিব থ্যাংক ইউ ফর কলিং ওকে
1: ঠিক আছে বাই বাই
0: ওকে বাই বাই
2: FM Dragon Band News, music and entertainment FM 103 megahertz
0: এইটো আকাশবাণী কোহিমা এফ এম টকেপান 103 মেগাহার্জ পৰা এতিয়া ৰিয়েল টাইম ট্ৰাফিক আপডেট আনি দি আছে কোহিমা টাউন লগা মনখলাপাৰা লৈ কিনা পি এইচ কিউ জংচনটোক লৈ এতিয়া নৰ্থ বাউণ্ড ডেট ইজ নিচে জাগানলৈ লাইট আছে আৰু চাউথ বাউণ্ড যোনখন ওপৰ পিনে আহি আছে এইটো হ'লে বি লাইট আছে কোইনা জনাই দি আছে কিন্তু আল্টাৰনেট ৰুট আলাগ ৰাস্তা চলাবলৈ মন আছে কয়লে অল্ড মিনিষ্টাৰ্ছ হিল টু জেল কলনীটো ৰাস্তা চলাব পাৰে পি এইচ কিউ জংচন পৰা লৈ কিনা মেজৰ জংচন তক হ'লে এতিয়া নৰ্থ বাউণ্ড হ'লে মদিৰেট আছে আৰু চাউথ বাউণ্ড হ'লে লাইট আছে কিন্তু আলাগ ৰাস্তা চলাবলৈ মন আছে কয়লে পাৰামেডিকেল টু টি মডেল টু আই জি এইটো ৰাস্তা চলাব পাৰে নহ'লে লেডি মাইলছ ৰোড এইটো ৰাস্তা চলাব পাৰে টি চি পি গেট পৰা ৰাজু পইণ্টক হ'লে এতিয়া নৰ্থ বাউণ্ড হ'লে মদিৰেট আছে আৰু চাউথ বাউণ্ড হ'লে লাইট আছে কিন্তু আলাগ ৰাস্তা চলাবলৈ মন আছে কয়লে টি চি পি গেট টু ৰাজু পইণ্ট চলাব পাৰে নহ'লে বক্স কাটিং টু এন এইচ এ কে টু চেঞ্চেছ পইণ্ট এইটো ৰাস্তা চলাব পাৰে নহ'লে ফুলবাৰী টু খুচিজে গ্ৰাউণ্ড টু ৰাজু পইণ্ট এইটো ৰাস্তা চলাব পাৰে ৰাজু পইণ্ট পৰা লৈ কিনে চেঞ্চেছ পইণ্টক হ'লে এতিয়া নৰ্থ বাউণ্ড আৰু চাউথ বাউণ্ড দুয়োটা টি ভি লাইট আছে ট্ৰাফিক হালকা আছে কিন্তু আলাগ ৰাস্তা চলাবলৈ মন আছে কয়লে চেঞ্চেছ পইণ্ট টু এন এইচ এ কে এইটো ৰাস্তা চলাব পাৰে হাইস্কুল জাংচন পৰা লৈ কিনে চেঞ্চেছ পইণ্টক হ'লে এতিয়া নৰ্থ বাউণ্ড আৰু চাউথ বাউণ্ড দুয়োটা টি ভি লাইট আছে ট্ৰাফিকটো কিন্তু আপনিখন আলাগ ৰাস্তা চলাবলৈ মন আছে কয়লে বেলিগ্ৰাহাম ৰোড টু ডি বি এছ চলাব পাৰে নহ'লে হাইস্কুল জাংচন টু টি মডেল ৰোড এইটো ৰাস্তা চলাব পাৰে আৰু এন এইচ এ কে জাংচন পৰা লৈ কিনে চেঞ্চেছ পইণ্টক হ'লে এতিয়া নৰ্থ বাউণ্ড আৰু চাউথ বাউণ্ড দুয়োটা টি ভি লাইট লাইট আছে কিন্তু আলাগ ৰাস্তা চলাবলৈ মন আছে কয়লে টি চি বি গেট টু ৰাজু পইণ্ট এইটো ৰাস্তা চলাব পাৰে এইটো থাকিছে এতিয়াৰ কাৰণে ট্ৰাফিক আপডেট আকৌ চাম পাঁচ 3 বজাৰ পৰা ট্ৰাফিক আপডেট আকৌ আনি দিয়া হ'ব
2: FM Dragon Band 103 music and entertainment.
3: This is FM Trakudel.
2: FM 103 megahertz.
0: Welcome back, listeners. FM Trakudel 103 megahertz. Tapni gan program huni ase. Tya huni thakya program ase. Live phone in program. That is request program. So tya next kana bajari ase. Sunita Basumatri tahe mangina patela gana tu. Itu bajari ulase. To itya huni bo. Atif Aslam laga waste film ase Rustam.

0: FM 드래곤 밴. 뉴스 뮤직 앤 엔터테인먼트 FM 103 메가헤르츠.
1: Hello, good evening, my dear friends, my lovely and awesome listeners of Nihon. So, kya program is swagat kuriya se? Agashvani Kohima, FM Chaguban, 103 Megahertz te apu Nihon laga host, aur dost, aaj itam din logo dayin. Well, my dear friends, it's 6 o'clock and the right time once again for your favorite musical rendezvous. SMS request in the film songs program. আপুনি খান সব জানি আছে আৰু আমি খান লাগে লিচনাৰ্ছ খান সদায় আপুনি খান জানি আছে ফোন নম্বৰ আছে 9436805333 আৰু একবাৰ ফোন নম্বৰ কৈ দি আছে 9436805333 তাতে আপুনি খানি আপুনি খান লগা ৰিকুৱেষ্ট মেছেজ লিখি কিনা পঠাই দিব পাৰিব আৰু মাই ডিয়াৰ ফ্ৰেণ্ডছ আপুনি খান লগা ডেডিকেশ্যনছ নহ'লেবি আপুনি খান লগা ফ্ৰেণ্ডছ ফেমিলি মেম্বাৰছ নহ'লেবি আপুনি নিজৰ একলা একটা শুনিব মন যায় আছে বোলে কোন কোনটো অলিবি আপুনি খান আমি খানকে মাঙিব পাৰিব এণ্ড উই উইল ব্ৰিং ইউ ইয়ৰ চইচ চংছ আপুনি খানকে প্লে কৰি দিয়া হ'ব তো মাই ডিয়াৰ ফ্ৰেণ্ডছ ফোন উঠাবি আৰু টাইপ কৰিবি আপুনি লগা ৰিকুৱেষ্ট মেছেজ আৰু পঠাই দিবি ফোন নম্বৰ 9436805333 তাতে আপুনি খানি এফ এম স্পেচ এইচ টাইপ কৰি কিনা আপুনি লগা মেছেজ লিখি না পঠাই দিবি We'll take a short commercial break and we will be right back with your request songs.
2: Pata hai, duniya ke kai viksit desh aise bhi hain jahan muft ilaaj ek sapna hai aur hamare yahan wo aam nagrik ka adhikar. Ayushman Bharat se 60 crore se adhik logon ko mil raha hai 5 lakh tak ka muft ilaaj aur 19000 jan aushadhi kendron par 90% tak sasti dawaiyan.
3: Kisi ek vyakti ki zameen ghar गहने या दूसरा कोई सामान बीमारी के खर्च में बिकने से बचा है गिरवी रखने से बचा है तो ये आयुष्मान भारत की बहुत बड़ी सफलता है
2: 12 साल विश्वास के विकास के जन कल्याण के
1: Welcome back, my dear friends. Aru yate pohila geet kani request kuri kina yate likhiye se. Ami khan laga listener লাকি কলাখাতা চাম্ৰা আৰু তাই ইটো গীত ডেডিকেট কৰি দিছে ৰমেশ পাত্ৰ ৰণু পাত্ৰ বাইখন মুণ্ডা আমাল বসুমতাৰী মিমাল বসুমতাৰী দেৱাশিষ হাজাৰিকা যোগেন্দ্ৰ ৰম্পি সোণালী এংটিপি মন্দিৰা দি অঞ্জলি বসুমতাৰী সুনীতা বসুমতাৰী প্ৰেমিকা দেৱা ৰূপালী মুণ্ডা আৰু সুনু হাজাৰিকা ইমান মানুহকে ডেডিকেট কৰি দিছে শুনি কিনা এনজয় কৰিবি কিছাৰী ফিল্মৰা অৰিজিত সিং আৰু এছ এছ খৰ আৱাজতে মিউজিক আৰু লিৰিক্স দিছে দানেশ কপাকজী

ৱেল মাই ডিয়াৰ ফ্ৰেণ্ডছ, আপুনি কাৰণ জপি কাণ শুনি কিনে এনজয় কৰি থাকিব বুলি মই পূৰা অমিদ কৰি আছে। আজি লগা প্লে লিষ্ট হ'লে আপুনি কানি বনাই দি আছে আৰু আপুনি খান আলগ আলগ লিষ্টনাৰ্ছ খান লগা হিচাপতে চইচ হিচাপতে কোনোবা নতুন গানা কোনোবা পুৰণা গানা এইটো নিচিনা চব মিলা মিলি গানা একটা প্লে লিষ্ট আমি কাৰণ শুনি কিনে যাই আছে আৰু মই উমিদ কৰি আছোঁ আমি খান লগা লিষ্টনাৰ্ছ খান এতিয়া কোন কোন চোৰাই কিনা থাকিছে আপুনি কাৰণ জপি আমি খান লগতে আপুনি লগা ৰিকুৱেষ্ট ছংছ মেছেজ লিখি না পতাই দি থাকিব। ইয়াতে আমি খেলা লিষ্টনাৰ ধনঞ্জয় ফ্ৰম চেৰুপথাৰ আৰু বিপিক ফ্ৰম চেৰুপথাৰ, তাই দুজনী ৰিকুৱেষ্ট কৰি লগা গীত আমি খেলা লগা মিউজিক বেংকটো নাই, এইটো কাৰণে আপুনি খান দুচৰ ৰিকুৱেষ্ট কৰিব পাৰিব। অ'কে, আৰু ইয়াতে আমি খেলা লগা লিষ্টনাৰ দুৰ্গেশ নাকানবুৰী, ৰাধিশ্যাম নাকানবুৰী, বন্দনা, ভাৱনা, বিন্তু, গুলু, কুসুম্বাই, বাপু দিব্যাংশ, সুৰজ কুমাৰ ডাকছে, সুৰজ ভৰ্মা, ঋষভ খানাক, ভাৱনা ভৰ্মা, প্ৰেমলাল ভৰ্মা, নিকেশ ধৰ্মেন্দ্ৰ আৰু মমতা পাই ভৰ্মা, তাই কানি গান্ধুবা মধ্যপ্ৰদেশ পৰা তাই কানি ৰিকুৱেষ্ট কৰি লগা গীত আমি খান শুনি হ'ব না গীনা ফিল্মৰা মহম্মদ আজিজ আৱাজতে। মিউজিক দিছে লক্ষ্মীকান্ত প্যাৰেলাল, লিৰিক্স আনন্দ বক্সী।

আমি খান লগা লিসনার শোৰ ৰেডিঅ' লিসনার্স গ্ৰুপ গ্ৰাম জসবাদীবাৰ ৰিকুৱেষ্ট কৰা গীত আমি খান শুনি পাব আলিশা ঝিনয় লগা আৱাজতে থ্ৰি টি ফিল্মৰা মিউজিক দিছে কল্যাণজী আনন্দজী লিৰিক্স আনন্দ ভক্সী

আমিখান লগা লিসনাৰ শান্তিৰাম এংটি তাহি ৰিকুৱেষ্ট কৰা লগা গীত আমিখান শুনি হ'ব জাপ হেৰি মেড চিচল ফিল্মৰা অৰিজিত সিং লগা বাস্তে মিউজিক দিছে প্ৰীতম লিৰিক্স ইৰ্ষাদ কামিয়া আৰু মাই ডিয়াৰ ফ্ৰেণ্ডছ আপুনি খান ছবি শুনি আছে আকাশবাণী কোহিমা এফ এম ট্ৰাগবান 103 মেগাহাৰ্টজতে আপুনি খান লগা হোষ্ট আৰু দোষ আৰ জে তমজন লগতে একটা এছ এম এছ ৰিকুৱেষ্ট হিন্দী ফিল্ম ছংছ প্ৰগ্ৰাম আনি দি আছে তো মাই ডিয়াৰ ফ্ৰেণ্ডছ আপুনি খান ছবি লিখি নাপতাই দিবি ফোন নম্বৰ আছে 9436805333 আৰু একবাৰ ফোন নম্বৰ কৈ দি আছে 9436805333 তাতে আপুনি খানি এফ এম স্পেচ এইচ টাইপ কৰি কিনে আপুনি লগা ৰিকুৱেষ্ট মেছেজ লিখি নাপতাই দিবি এতিয়া শুনিব অৰিজিত সিং অৱস্থাই জাপ হেৰি মেড চেজাল ফিল্মৰা

এতিয়া শুনিব আমি কানি চিটি লাইটছ ফিল্মৰ জিৎ গাংগুলী, অৰিজিৎ সিং আৰু ৰশ্মি ভাইৰাগ অৱস্থে। মিউজিক দিছে জিৎ গাংগুলী, লিৰিক্স ৰশ্মি ভাইৰাগ। ফিল্ম আছে চিটি লাইটছ আৰু এইটো গীত ৰিকুৱেষ্ট কৰিছে আমি খান লাগে লিছনাৰ সুনীতা বসুমতাৰী ফ্ৰম বুকাজান। শুনি কিনে এনজয় কৰিবি, তাই চব লিছনাৰ্ছ কানগে এইটো গীত ডেডিকেট কৰি দি আছে, কৈ আছে শুনি কিনে এনজয় কৰিবি মাই ডিয়াৰ ফ্ৰেণ্ডছ।

গুড ইভিনিং, এইটো আকাশবাণী কহিমা চামলাগা খবৰ পুৰি আছে ভাবিনী কিকন। পয়লা হেডলাইন্স, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কৈছে বিকশিত ভাৰত লগা সপনা পূৰা কৰিবলৈতো কেন্দ্ৰ আৰু প্ৰদেশ খন লগা মিলিজুলি কোচিছ কৰা পাৰিব। নাগালেণ্ডো আসাম আৰু চেণ্টাৰ লগতে অইল আৰু গেছ এক্সপ্ল'ৰেশ্যন নিমিত্তে MOU ছাইন কৰিছে। চৰকাৰটো আকাশবাণী আৰু দূৰদৰ্শন কভাৰেজকে বৰ্ডাৰ ৰিজন খান্দে বঢ়াবৰ কাৰণে কোচিছ কৰি আছে। আৰু নাগালেণ্ড পুলিচ পৰা ছ'চিয়েল মিডিয়াতে মিছলিড কৰা কণ্টেণ্ট খন খিলাফ চেতাৱনী দিছে। এতিয়া পূৰা খবৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কৈছে যাতে দুনিয়াটো আনচাৰ্টেনটি আৰু ইনষ্টেবিলিটি লগা সময় পৰা পাৰ কৰি আছে, ভাৰতটো তাই লগা উন্নতি দিশাদে আত্মবিশ্বাস আৰু ডিটাৰমিনেশ্যন পৰা আগে বাঢ়ি জাৰি আছে। ৰাষ্ট্ৰপতি ভৱন নই দিল্লীতে নীতি আয়োগ লগা 11th গভৰ্ণিং কাউন্সিল মিটিংকে চেয়াৰ কৰি কিনে মিষ্টাৰ মোদী কৈছে ভাৰতটো বিকশিত ভাৰত লগা সপনা হাছিল কৰিবলৈ উন্নতি কৰি থাকিয়াদে কেন্দ্ৰ আৰু প্ৰদেশ লগা মিলিজুলি জিম্মেদাৰীটো আৰু বেছি ডাঙৰ হৈ যায়। তাই কৈছে কোৱালিটি এডুকেশ্যন, ডিমাণ্ড থাকিয়া স্কিল শিকা আৰু ৰোজগাৰ মৌকা দ্বাৰা দেশ লগা নজৱান খান নিমিত্তে ঠিক ইক'চিষ্টেম বনাবলৈ লগাটো এটা প্ৰায়ৰিটি থাকিব লাগে। মিষ্টাৰ মোদী কৈছে নাৰী শক্তিৰ লগতে খেতি বাৰী আৰু ছায়েন্স আৰু ইনোভেশ্যন দে ষ্টাৰ্টআপছ খান পৰা মাইকী মানুহ আগে কৰিয়া বিকাশটো বিকশিত ভাৰত স্বপ্না লগা একটা কৰ্ণাৰষ্টন আছে। ইনক্লুচিভ হিউমেন ডেভেলপমেণ্ট ফৰ বিকশিত ভাৰত এট 2047 লগা থিম নিচিতে লৈ কিনে মিটিংটো দেশভৰ পৰা চিফ মিনিষ্টাৰ্ছ আৰু লেফটেনেণ্ট গভৰ্ণৰ্ছ খানকে একেলগতে আনিছে। নাগালেণ্ডটো নাগালেণ্ড আসাম আৰু কেন্দ্ৰ চৰকাৰৰ মাজতে অইল আৰু গেছ এক্সপ্ল'ৰেশ্যন চালু কৰিবলৈ ফেলে একটা ট্ৰাইপাৰ্টাইট মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং ছাইন কৰি কিনে একটা ডাঙৰ কদম লৈছে। এগ্ৰিমেণ্টটো আসাম নাগালেণ্ড বৰ্ডাৰতে ক্ৰুড অইল আৰু নেচাৰেল গেছ লগা এক্সপ্ল'ৰেশ্যন আৰু প্ৰডাকশ্যন চাব নিমিত্তে এইম কৰিয়া লগা আছে। ছাইন কৰিয়াটো নই দিল্লীতে কৰ্তব্য ভৱনতে আজি চামদে ইউনিয়ন হোম মিনিষ্টাৰ অমিত শ্বাহ, নাগালেণ্ড চিফ মিনিষ্টাৰ নিফিউৰিঅ' আৰু তাই লগা আসাম কাউণ্টাৰপাৰ্ট হিমন্তা বিশ্ব শৰ্মা, ছিনিয়ৰ মিনিষ্ট্ৰী অফিচিয়েলছ আৰু দুয়োটা প্ৰদেশ পৰা ৰিপ্ৰেজেণ্টেটিভছ খান থাকি কিনে ছাইন কৰিছে। ইউনিয়ন ইনফৰমেশ্যন আৰু ব্ৰডকাষ্টিং মিনিষ্টাৰ অশ্বিনী বৈষ্ণৱ আজি কৈছে আকাশবাণী আৰু দূৰদৰ্শন কভাৰেজটো দেশ লগা সীমা ইলাকা খান্দে মজবুত কৰিবলৈ নতুন FM ট্ৰান্সমিটাৰ্ছ আৰু ব্ৰডকাষ্টিং ইনফ্ৰাষ্ট্ৰাকচাৰ লগাই কিনে তৈয়াৰী কৰি আছে। তাই ৰামগড়ে ৰাজস্থান লগা জয়সলমেৰ ডিষ্ট্ৰিক্টে একটা 20 kW FM ট্ৰান্সমিটাৰটো ভাৰ্চুৱেলি উদঘাটন কৰাৰ পিছতে কথা কৈ থাকিছে। মিষ্টাৰ বৈষ্ণৱৰা প্ৰচাৰ ভাৰতী লগা পূৰা ফ্ৰেমৱৰ্কতে বদলাব আনিবলৈ মাতি দিছে আৰু এইটো টেকনলজি জমানাতে ৰেডিঅ'কে ৰেলেভেণ্ট ৰাখিবলৈ

0: हेलो
1: हेलो मैम, नमस्कार।
0: नमस्कार नमस्कार, कौन बोल रहे हैं?
1: मैं धेमाजी आसाम पोरा विमल बसुमतारी कैसे
0: ओ
1: मैम
0: विमल बसुमतारी जी, किने कासे?
1: जी मैम, ভাল থাকিছে। আপুনি আসামিস কোৱাটো ইমান ভাল থাকিছে।
0: আমি অলপ ট্রাই কৰি থাকিছি।
1: বহুত ভাল থাকিছে মেম।
0: আপোনাৰ আমাৰ কি অলপ শিকাই দিও।
1: মান এনেকৈ কৈ থাকিলেতো আহি থাকিবতো।
0: ঠিক আছে ঠিক
1: ভাল
0: আছে।
1: লাগিছে, বহুত ধুনীয়া ভাল থাকিছে আপোনাৰ
0: আচ্ছা আচ্ছা,
1: কথা।
0: বেছি বেছি থেংকছ আছে। আপোনাক কবি আজি ৰাতি কোনটো গীতটো শুনি লোৱা হ'ব?
1: মোক শুনাই দিবি মেম, জাস্মিন ফেবাৰ।
0: জাস্টিন
1: ফেবাৰ,
0: জাস্টিন বিবাৰ। তাৰ লগা গান শুনিব?
1: হয় হয় হয় হয়।
0: আচ্ছা, তো কোন কোন কাৰণে বজাই দিয়া হ'ব?
1: হয়, আমাৰ লগৰীয়া থাকিছে, আমাৰ আছে কমল বসুমতাৰী, ফাইকন মুণ্ডা, ৰমেশ পাত্ৰ,
0: আচ্ছা
1: অঞ্জলি বসুমতাৰী, ৰঘুবিলা মিঠা, যোগেন্দ্ৰ ৰংটি, জিতেন্দ্ৰ দাস, আৰু আমাৰ বহুত লগৰীয়া থাকিছে, তাই লগা চবকে ডেলিগেট কৰিছোঁ, লগতো আপোনাকো কৰিছোঁ মেম।
0: আইয়া বেছি থেংকছ বেছি থেংকছ, বেছি খুচি পাইছে আপোনাৰ টাইম দি কিনে আমি খান লগতে জুৰি দিয়া নিমিত্তে। ভাইকন বিমল বসুমতাৰী, আজি আসামতে গরম আছে না ঠান্ডা আছে?
1: আজি মেম আসাম তো ইমান গরম তো নাই থাকিছে, অলপ ঠান্ডাই থাকিছে, বরষুণ আহিছিল তো।
0: আচ্ছা,
1: এখানে আজি ইমান গরম নাই থাকিছে।
0: আচ্ছা আচ্ছা ঠিক আছে, তো ইচ্ছা তো বাদ না খাই কিনা থাকি আছে ওলা।
1: হয় হয় হয়।
0: আচ্ছা আচ্ছা ঠিক আছে, বেশি খুশি পাইছে নিগাহে, আমি খান লাগা সাথ দি থাকিবি।
1: ধন্যবাদ।